SBI ৰ মানি এপ দৃষ্টিহীনকু নোটৰ মূল্যবৰ্গ চিহ্নিবাৰে সাহায্য কৰি থাকে। এই এপকু এন্ড্ৰয়ড প্লে ষ্ট'ৰ এবং iOS এপ ষ্ট'ৰৰ বিনা কোনোসি শুল্কৰে ডাউনলোড কৰা যাই পাৰিব। এপ ইনষ্টল কৰিবা পৰে ইন্টাৰনেটৰ আও আৱশ্যকতা নাহি। ইহা অফলাইন মোডৰে বি কাম কৰি থাকে। এপ মূল্যবৰ্গকু চিহ্নট কৰে এবং ইহাকু হিন্দী, ইংৰাজী এবং 11টি অন্য ভাষাৰে জনায় দিয়ে। তাৰ সহিত এই মোবাইল এপ্লিকেশন বেংক নোটৰ মূল্যবৰ্গকু ভাইব্ৰেশ্যন ইত্যাদি মাধ্যমৰে চিহ্নি দেই থাকে। মনে রাখিবে এই মোবাইল অ্যাপ্লিকেশন ব্যাংক নোট অসলি কি নকলি এহার প্রমাণ প্রদান করে না, তেণু উপভোক্তাঙ্ক ঠারু সতর্কতা আশা করুছু। আরবিআই কহে সচেতন হুয়ন্তু, সতর্ক।